0: हेलो
1: हेलो जुलेन आदे
0: कसा हेलो जुलेन इन कसा छिरियाङ चुक जुक्सिन चिरक कसा छिरियाङ चुले खम्जाङ जुक्सले या छिरियाङ चुले दिरियाङ दर्कोन ला चीज दिन जुक्सले दर्कोन ला ले
1: दामा ठीक हो जाले ता लसा मापई नो चेन दासा ताजे रवान आते चुकी सोशिया नंगा जाले चेन जाले
0: कसा या छिरियाङ चुले तिने दिरिङ का लुसन जिन छिरियाङ चुले
1: ཁྱི ཕྱད མམ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ